0: ব্ৰহ্মপুত্ৰত মাৰিলোঁবোৰ,
1: ব্ৰহ্মপুত্ৰত
0: মাৰিলোঁবোৰ, কিয়া লিখা ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰ, ব্ৰহ্মপুত্ৰত মাৰিলোঁবোৰ, মিচিচিপি কিমাননো দূৰ, মিচিচিপি কিমাননো দূৰ, গংগা ভলগা কি হোৱাং হো, বলিয়ে গংগা ভলগা কি হোৱাং হো, ভাঙা ভাঙা, ভাঙা ভাঙা, ভেটা ভাঙা, ভাঙা ভাঙা, ভেটা ভাঙা, ব্ৰহ্মপুত্ৰত মাৰিলোঁবোৰ, মিচিচিপি কিয়া লিখাই কিমাননো দূৰ, ঠিক হে, ভেটা ভাঙা, বহুত আচ্ছা, উসকে বাদ লিখিয়ে সংসারী, কোলা বগা, কোলা বগা, কোলা বগা, হালধিয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, কোলা বগা হালধিয়া, কোলা বগা হালধিয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, তেজৰ ৰঙে, তেজৰ ৰঙে, ক'ত দেখিছা, ক'ত দেখিছা,
1: ক'ত দেখিছা,
0: বেলেগ বেলেগ,
1: বেলেগ
0: বেলেগ, বৰণ লোৱা,
1: বৰণ লোৱা,
0: বৰণ লোৱা, বগা ক'লা বগা হালধীয়া, সেয়া গাৰহে বৰণ, উপৰুৱা, ঠিক আছে, তেজৰ ৰঙে, তেজৰ ৰঙে ক'ত দেখিছা, বেলেগ বেলেগ, বৰণ লোৱা, এই পৃথিৱী, পৃথিৱী, এই পৃথিৱী, বি বি পৃথিৱী, আমাৰ এই ঘৰ, আমাৰ এই ঘৰ,
1: আমাৰ এই ঘৰ,
0: নাই যে নাই তাত,
1: নাই যে
0: নাই যে নাই তাত,
1: নাই যে নাই
0: তাত, আপোন পৰ,
1: আপোন
0: পৰ, আপোন পৰ, কিয়া লিখা হে, এই পৃথিৱী,
1: আমাৰ এই ঘৰ, নাই যে নাই তাত,
0: আপোন পৰ, ঠিক আছে, আমি সৰুবোৰ,
1: আমি সৰুবোৰ,
0: আমি সৰুবোৰ,
1: আমি সৰুবোৰ,
0: তাৰেই পোহৰ,
1: তাৰেই পোহৰ,
0: তাৰেই পোহৰ,
1: তাৰেই পোহৰ,
0: ৰঙীয়াল ৰ'দ, ৰঙীয়াল ৰ'দ,
1: ৰঙীয়াল
0: আল, ৰঙীয়াল,
1: ৰঙীয়াল
0: ৰ'দ, এছে ৰেঙা,
1: এছে ৰেঙা,
0: এছে ৰেঙা, এই পৃথিৱী, আমাৰ এই ঘৰ, নাই যে নাই তাত, আপোন পৰ, আমি সৰুবোৰ, তাৰেই পোহৰ, ৰঙীয়াল ৰ'দ, এছে ৰেঙা, বাচ বাচ্চো, এই গানা কা তাল হে কাহাৰবা, তো এটা ফিৰ সুন লিজিয়ে, ওৱান টু বজাইয়ে তো একবাৰ, ওৱান টু থ্ৰী, আজি মন ৰঙা হ'ল পন ৰঙা, বলিয়ে টু থ্ৰী, আজি মন ৰঙা হ'ল পন ৰঙা, পাছোখন মহাদেশ ৰঙে ৰঙা, পাছোখন মহাদেশ ৰঙে ৰঙা, মেলা মেলা হাত মিলাই দিয়া,
1: মেলা মেলা হাত মিলাই দিয়া,
0: জগতখনেই হওক হাঁহি।